আৰু ইয়াৰ গীত বাকচান হিন্দী ফিল্মী গীত ৰঙা দৌচুগুম চুমৈ ৰং বা ইয়ান নাহা জল জল দিল্লী ষ্টেচন কো আটাচ খা বা বিপ্ৰাৰ্থী প্ৰগ্ৰাম কো আঠামনি স্নি বাজি মিনিট পৰা চিয়া চিনেমা গেম চেট বাজিও হিন্দী খবৰ আৰু চেট বাজি মিনিটো ইংলিছ খবৰ আকচান ষ্টেচন।